কহা গন্ধ মাৰিয়ে ও মাৰিয়ে উজি বেৰে কহা গন্ধ মধুম বেউজি মই বাজে গেদালি ৰং গান্ধা যুগু মেই অন্য ইহুৰু যায় আমুৰুৱে